0: আশোচাৰ বীৰলাল জমাতিয়ানী ৰেচাপুং খানাবাইকিয়া আকাশবাণী আগতলা তিনি হাইনি খৰম পাণ্ডা আশোচাৰ তিনি অংশীনাই তিনি আং টংগ অজয় যতন হামবাই
1: খুলমকা